0: 시포퉁 깡양 망설탈 노체담 시설탈 노소이깡 소이수카빵양 시방아상깽 비남 시아장아세량 시방 볼수와깡양 시방롯 아깽군 벤안시수와카빠담 세유넷아차남나 에루네함장 게라 에루네함장 게라 람티야 푸땅 시아파렛 비담 시아파렛 비담 카딩 밥케르땅 모전알지리왕 다생폼파마 뽀땅 시키모레 밥낭 시방 키무시바안 시방 맨푸테리 맨푸테깡땅 시방 아랍루세르장 망벌수와깍안 시벌수와깍안 시발미아다프랑 개맨푸테깡땅 망단디피 빵장 라에포뚱 아라장 시방 셀도완 깡장 길라방 에하길 알랑 벤뚜루히 깡장 시방 셀도완 낭짬 시포뚱 아라장 계세랑 허이 플락 안껏다리 비상 시 플락소마 플락땅 시방 둘미파 클로 안타철미파 이안
1: lapuan a por nang litum karbilun barim lapen alam thejoi mek ang dengalong pen babu sing teron kilun alun peng kar klialun arjulong iktanglo ili sokar bia khai sokar ba khaya tumta ha pier thelong lekang duga hut penta arnam arni ili tuma phan epe ri do nang ji pura serdi huna phan pier the mindar nang toilo lapen serdi hun si কার্বি এফুর কিমো অলং আমেন লাপেন আনং নং ঠেক লং লো আলাংলি কপুসন পেনসি আসন সন আপি কাসন সে লাপেন আসন সন আলির কাপাচেমান পনমা পিরথাক আহিন কে ইলি কার্বি খায় ফান আসন সন আজ্ঞান নং থান টেকাং লো আলাংলি সের দিহনসি তংতে নন পে গে থাক আলুন জেরলে আর জুক সিনং কাকুরং পিপি পেন কিলুন আলুন
2: ও থারে সাম্পেন জেং

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল, আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ ৰাজ্যৰ সকলো বিধায়ক বিধায়িকাক মুখ্যমন্ত্ৰীৰ আহ্বান, বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৰ্বাত্মক নীতি নিৰ্দেশনা প্ৰস্তুত, আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ থান ক্ৰয় কেন্দ্ৰসমূহৰ বাবে একোখন সমিতি গঠন কৰিবলৈ চৰকাৰৰ নিৰ্দেশ, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালায়ান বাঁহ বাদুলিৰ উপস্থিতি নথিভুক্ত, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ ফাইনেলত প্ৰৱেশ। বিগত পাঁচ বছৰত ৰাজ্যত উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত প্ৰকাশ কৰে। কালি বিধানসভা অধিৱেশনৰ অষ্টম দিনা সদনত বাজেট বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত দাখিল কৰা চলিত বিত্তীয় বছৰৰ বাজেটখন সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী বুলি উল্লেখ কৰি তেওঁ কয় যে এই বাজেটে আত্মনিৰ্ভৰ অসম গঢ়াৰ ৰূপৰেখা প্ৰস্তুত কৰিব। তেওঁ আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ সকলো বিধায়ক বিধায়িকাক আহ্বান জনায়। অনাগত দিনত ৰাজ্যৰ প্ৰতিটো সমষ্টিত কণী, মাছ, মাংসকে ধৰি সকলো ধৰণৰ খাদ্য সামগ্ৰী উৎপাদনত স্বাৱলম্বী হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ বাবেও তেওঁ বিধায়কসকলক পৰামৰ্শ দিয়ে। ৰাজ্যৰ কমেও 50টা বিধানসভা সমষ্টিত দুগ্ধ বিপ্লৱৰ সূচনা হোৱাটো সময়ৰ আহ্বান বুলি উল্লেখ কৰি তেওঁ বজালীত দুগ্ধ বিপ্লৱ হোৱাটো বিষয়টো লৈ সন্তুষ্টি প্ৰকাশ কৰে। এনে বিপ্লৱৰ সূচনা কৰাৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে সাহায্য আগবঢ়াব বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যৰ প্ৰতিডৰা ভূমিত প্ৰযুক্তি নিৰ্ভৰ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ উল্লেখ কৰে।

0: তদুপৰি ৰাজ্যৰ বিকাশ দ্ৰুততৰ কৰাৰ লক্ষ্যৰে প্ৰথমখন উপগ্ৰহীয় মহানগৰ স্থাপনৰ বিষয়ে তেওঁ ভাষণত প্ৰকাশ কৰে। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ মাধ্যমেৰে ৰাজ্যখনত সম্প্ৰতি 3,00,000 কোটি টকাৰ বিনিয়োগ হৈছে বুলি উল্লেখ কৰি এই বিনিয়োগৰ পৰিমাণ আৰু বৃদ্ধি হ'ব লাগিব বুলিও তেওঁ মন্তব্য কৰে। নিজৰ ভাষণত তেওঁ অসমত দৰিদ্ৰতাৰ হাৰ 32.68% পৰা 14% অৱনমিত হৈছে বুলি জানিবলৈ দিয়ে।
1: অসমৰ দৰিদ্ৰতা মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কৈছিলে 32.67%। আজি অসমৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি হৈছে 14.47। 2015-16ৰ পৰা 2026ৰ ভিতৰত যোৱা 10 বছৰত অসমত যদি মাল্টি ডাইমেনশ্যনেল পভাৰ্টি 32.67ৰ পৰা ইট হেজ ৰিডিউচ টু 14%, আৰু আজি হয়তো নীতি আয়োগৰ নতুন যদি সমীক্ষা ওলায় উইল বি ছিংগল ডিজিট, মই নিশ্চিত। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে দুখীয়া লোকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে টকা জমা দিয়া।
0: সদনত বাজেট বিতৰ্কত যোৱা 3 দিনত শাসক বিৰোধীৰ 35গৰাকী বিধায়ক বিধায়িকাই অংশ লোৱাৰ পাছত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতৰ্কৰ উত্তৰত কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসম দেশৰ ভিতৰতে দ্ৰুত বিকশিত ৰাজ্য। অসমে বাজেট ব্যয়ৰ পৰিমাণ 85% বৃদ্ধি কৰিছে আৰু অনাগত 5 বছৰত এই ব্যয় 90% বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যখনত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত, বিশেষকৈ হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱ দূৰ কৰাৰ বাবে অসম চৰকাৰে সৰ্বাত্মক নীতি নিৰ্দেশনা যুগুত কৰাৰ ব্যৱস্থা কৰিছে। বিধানসভা চৌহদত কালি বিধায়কসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ পাছত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। কালিৰ বৈঠকত অঞ্চলভিত্তিক সমাধান সূত্ৰ, বিভিন্ন পক্ষৰ মাজত সমন্বয় বৃদ্ধি আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ বাবে সৰ্বাত্মক নীতি নিৰ্দেশনা যুগুতাই উলিওৱাত বিশেষ গুৰুত্ব দিয়া হয়। ৰাজ্যত হাতী মানুহৰ সংঘাতৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে সংঘাতৰ ফলত প্ৰতি বছৰে কমেও 150 জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শস্য পথাৰৰো ক্ষতি হয়। তেওঁ কয় যে এই সমস্যা দূৰ কৰাৰ বাবে তাৎক্ষণিক আৰু দীৰ্ঘকালীন ব্যৱস্থা গ্ৰহণ কৰাৰ আৱশ্যকতা আছে। বনমন্ত্ৰীগৰাকীয়ে কয় যে দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে বনানীকৰণত আৰু হাতীৰ উপযোগী বিচৰণভূমি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিব লাগিব। হাতীৰ সংখ্যা আৰু ইয়াৰ বিচৰণভূমি নিৰ্ধাৰণ কৰি একোটা নিৰ্দিষ্ট মণ্ডল চিনাক্ত কৰা হ'ব আৰু এই মণ্ডলসমূহত অভিজ্ঞ লোকৰ সহায়ত স্থানীয় বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ লোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি শ্ৰীমল্লবৰুৱাই জানিবলৈ দিয়ে। বৈঠকত বিভিন্ন মূল্যৱান পৰামৰ্শ লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সংশ্লিষ্ট সকলো পক্ষকে 21 জুলাইৰ ভিতৰত লিখিত আকাৰত অতিৰিক্ত পৰামৰ্শ দিবলৈ কোৱা হৈছে। এই পৰামৰ্শৰ ভিত্তিত বন বিভাগে 22 জুলাইৰ ভিতৰত নীতি নিৰ্দেশনা যুগুতাই উলিয়াব। চৰকাৰে হাতী মানুহৰ সংঘাতৰ বলি হোৱা লোকসকলক সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰি তোলাৰ বাবে কাম কৰি আছে বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যৰ কেইবাখনো জিলাত বান্দৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা সন্দৰ্ভত শ্ৰীবৰুৱাই কয় যে চৰকাৰে বৈজ্ঞানিক আৰু মানৱীয়ভাৱে সমস্যাটো সমাধানৰ বাবে বিভিন্ন বিকল্প পৰীক্ষা কৰি আছে। তেওঁ কয় যে বান্দৰৰ খাদ্য হিচাপে ফল মূলৰ গছ ৰোপণৰ উপৰি বান্দৰৰ বন্ধ্যাকৰণৰ ব্যৱস্থা কৰিব পাৰি নেকি সেই বিষয়েও বিবেচনা কৰা হৈছে।
2: বান্দৰৰ যিটো উপদ্ৰৱ বিভিন্ন অঞ্চলত, এই কথাটো অত্যন্ত গুৰুত্ব সহকাৰে আমি চাইছো যে কি ধৰণে নিয়ন্ত্ৰিত কৰিব পাৰি। বিভিন্ন ফল মূল গছৰ লগোৱা কথাও কৈছে, সেইখিনিও আমি কৰিম। তাৰ লগে লগে হিমাচল প্ৰদেশত বন্যাকৰণো এটা ছাকচেছফুল মেথড হিচাপে পৰিগণিত হৈছিলে। আমি স্থানীয় বিধায়কসকলৰ লগত, স্থানীয় ৰাইজৰ লগত কথা পাতিব দিছোঁ যে বন্যাকৰণ এটা ব্যৱস্থা হ'ব পাৰে নেকি। আৰু ফৰেষ্ট এণ্ড ভেটেনেৰি ডিপাৰ্টমেণ্টে বন্যাকৰণ কৰিব লাগিলে কেনেকুৱা ব্যৱস্থা হ'ব, কাৰণ ইয়াৰ এটা চাইণ্টিফিক মেথড আছে। তাৰ কাৰণে আমি যি সা সঁজুলি, অপাৰেশ্যন থিয়েটাৰ ইত্যাদি লাগিব, এই গোটেইখিনি কেনেকৈ ক'ত পাব পাৰি, কি ধৰণে, এই কথাখিনিকো মই আগবঢ়াব দিছোঁ।
0: ৰাজ্যত আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সদস্যৰে একোখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা আৰু মত বিনিময় সভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ধানৰ ন্যূনতম সমৰ্থন মূল্যত ৰাজ্য চৰকাৰে আগবঢ়োৱা অৰিহণা কেৱল যাতে খেতিয়কসকলেহে লাভ কৰে তাক সুনিশ্চিত কৰিব লাগিব। ইপিনে সুলভ মূল্যৰ দোকানীসকলে প্ৰতি মাহৰ 20 তাৰিখৰ ভিতৰত তেওঁলোকৰ প্ৰাপ্য কমিছন লাভ কৰাটো নিশ্চিত কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে এই বৈঠকত যোগ্য হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰি অন্ন সেৱা অভিযান অব্যাহত ৰখাৰ উদ্দেশ্যে 31 জুলাইৰ ভিতৰত ৰেচন কাৰ্ড পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে। ইয়াৰ জৰিয়তে আধাৰ নম্বৰ আধাৰিত পুনৰীক্ষণ, EKYC পুনৰীক্ষণ কৰি কাৰ্ড পোৱাৰ পাছতো ছমাহ বা তাতকৈ অধিক সময় বিনামূলীয়া চাউল গ্ৰহণ নকৰা হিতাধিকাৰী

0: বিষয়টো পুনৰীক্ষণ কৰি প্ৰকৃত পৰিয়ালৰ বাবে ৰেচন কাৰ্ড লাভ কৰাৰ পথ প্ৰশস্ত কৰা হ'ব। ৰাজ্য চৰকাৰে অসমজুৰি বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ ব্যাপক পদক্ষেপ লৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। কালি ডিব্ৰুগড়ৰ মাইজানৰ নগাখুলী ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বান নিয়ন্ত্ৰণ তথা খহনীয়া ৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লৈ এই কথা জানিবলৈ দিয়ে। তেওঁ পৰিৱেশৰ স্থায়িত্ব বৃদ্ধিৰ বাবে মথাউৰিৰ কাষে কাষে গছপুলি ৰোপণ কৰা তথা এই স্থানসমূহত পৰ্যটনৰ সা সুবিধা বৃদ্ধি কৰাকে ধৰি স্থানীয় যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিতো গুৰুত্ব আৰোপ কৰে। এই পৰিদৰ্শনকালত ৰাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰকল্পটোৰ সুৰক্ষা আৰু স্থায়িত্বৰ বিষয়েও আলোচনা কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই কালি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় জিলাৰ ঔদ্যোগিক ভৱনত থকা অস্থায়ী কাৰ্যালয় পৰিদৰ্শন কৰে আৰু চাবুৱাৰ পানী এৰা গাঁৱত হৈ থকা নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত হোৱা আলোচনাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰাজ্যপালগৰাকীক বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে। ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য যথাসম্ভৱ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ ক্ৰীড়া বিভাগৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেষ্টা চলোৱা হ'ব বুলিও ৰাজ্যপাল শ্ৰী আচাৰ্যই আশ্বাস দিয়ে।
1: এক মহাপুৰুষ কে নাম পৰ বন ৰহা ইউনিভাৰ্চিটি জো স্পৰ্টছ কি এক বহুত হি শানদাৰ পৰিকল্পনা হে ইয়াহাঁ সে বচ্চে নিকল কৰকে ৰাজ্য কি দেশ কি এক বেহতৰ প্ৰতিভা তৈয়াৰ হোংগে আৰু ইয়াহাঁ সে ছে খেল কা প্ৰশিক্ষণ প্ৰাপ্ত কৰকে মেৰে ৰাজ্য কা আৰু দেশ কা গৌৰৱ বঢ়াংগে। ইস পৰিকল্পনা সে ইউনিভাৰ্চিটি কা ইয়ে স্থাপনা হুই হে দেখ ৰহা হোঁ কি কাম শুরু হুৱা হে আৰু গতি আয়েগি এছা মই উম্মীদ কৰতা হোঁ।
0: ৰাজ্যপালগৰাকীয়ে আজি মনোহাৰী চাহ বাগিচাত চাহ জনগোষ্ঠীৰ লোক আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে পৰ্যটকৰ বাবে অতিথিশালাও উদ্বোধন কৰিব। দুপৰীয়াৰ ভাগত তেওঁ জিলাখনৰ শ্ৰীক্ষেত্ৰ খনিকৰত উপস্থিত হৈ দ্বাদশ শ্ৰীজগন্নাথ ৰথযাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰি পূজা অৰ্চনা আগবঢ়াব। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এটা গুৰুত্বপূৰ্ণ প্ৰাণী বিজ্ঞান ভিত্তিক গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালায়ান বাঁহবাদুলিৰ উপস্থিতি বৈজ্ঞানিকভাৱে নথিভুক্ত কৰিছে। এই উদ্ভাৱনে জৈৱ বৈচিত্ৰ্যৰ ভঁৰালত নতুন সংযোজন ঘটোৱাৰ লগতে বাদুলিৰ বৈচিত্ৰ্য সম্পৰ্কীয় গৱেষণাত মাইলৰ খুঁটি হিচাপে কাম কৰিব। বিশ্ববিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডঃ অক্ষয় কুমাৰ হালৈ আৰু ছাত্ৰ যুগল কিশোৰ তালুকদাৰৰ গৱেষণাত গোৱালপাৰাৰ শিলুক অঞ্চলত এই বাদুলিৰ উপস্থিতি প্ৰমাণিত হয়। এই নতুন নথিভুক্তিৰ ফলত অসমত জ্ঞাত বাদুলিৰ প্ৰজাতিৰ সংখ্যা 39ৰ পৰা 40লৈ বৃদ্ধি পাইছে। ভাৰতীয় প্ৰাণী বিজ্ঞানী সমীক্ষা, শ্বিলঙৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কেন্দ্ৰ আৰু মুম্বাইৰ প্ৰজিনম লেবৰেটৰীৰ বিশেষজ্ঞসকলে বাদুলিৰ প্ৰজাতিটোৰ সত্যাসত্য নিৰূপণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ খাদ্য আৰু পৰিপুষ্টি বিজ্ঞান বিভাগৰ তত্বাৱধানত কৃষ্টিৰ কঠীয়া শীৰ্ষক সংস্থাই আয়োজন কৰা কাঠফুলাৰ মূল্য সংযোজিত সামগ্ৰী প্ৰস্তুতকৰণৰ কৰ্মশালাৰ কালি সামৰণি পৰে। এই কৰ্মশালাত 10গৰাকী যুৱতীক প্ৰশিক্ষণ দিয়া হয়। এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক দামোদৰ বৰ্মন আৰু সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত বিজ্ঞানী ডঃ জিনামণি শইকীয়া উপস্থিত থাকে। ডিব্ৰুগড়ৰ জ্যেষ্ঠ চাৰ্টাৰ্ড একাউণ্টেণ্ট জ্যোতিপ্ৰসাদ কানৈক নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত সন্মানীয় লাইফ টাইম লিগেচি বঁটা প্ৰদান কৰা হৈছে। দেশৰ অগ্ৰণী ব্যৱসায়িক ছফটৱেৰ প্ৰতিষ্ঠান টেলি চলিউশ্যনছ লিমিটেডে প্ৰৱৰ্তন কৰা এই বঁটাটি শ্ৰীকানৈক প্ৰতিষ্ঠানটোৰ উপাধ্যক্ষ পদ্মশ্ৰী সন্মানেৰে সন্মানিত ভৰত গোৱেংকাই প্ৰদান কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনাই এইবেলিও দ্বিতীয়টো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টা ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনাই ইংলেণ্ডক 2-1 গ'লত পৰাস্ত কৰে। প্ৰথমাৰ্ধ গ'লবিহীনভাৱে সমাপ্ত হোৱা খেলখনৰ 55 মিনিটত ইংলেণ্ডৰ হৈ এণ্টনি গৰ্ডনে প্ৰথম তথা একমাত্ৰ গ'লটো দিয়ে। খেলৰ 85 মিনিটত আৰ্জেণ্টিনাৰ এনজো ফাৰ্ণাণ্ডেজে দলৰ হৈ প্ৰথমটো গ'লেৰে ইংলেণ্ডৰ সৈতে সমতা স্থাপন কৰে আৰু 92 মিনিটত লাউটাৰো মাৰ্টিনেজে বিজয়সূচক গ'লটো দিয়ে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা 19 জুলাইত স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত মিয়ামি ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 2:30 আৰম্ভ হ'ব। ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনত ভাৰতীয় সময় অনুসৰি বিয়লি 5:30 আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে মঙলবাৰে বাৰ্মিংহামৰ এজবাষ্টনত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ঘৰুৱা দলটোক 6 উইকেটত পৰাস্ত কৰিছিল। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতে বিশ্বকাপ ফুটবলৰ ছেমিফাইনেলত পৰাজিত হোৱাৰ পাছত ফ্ৰান্সত হিংসাজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক আমাৰ অসম কাকতখনেও

0: আনাকোণ্ডা গ্ৰীপত বিধ্বস্ত এমবাপে বাহিনী ফ্ৰান্স জলিছে শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যন্তৰ মন্তৰত অনশন অব্যাহত ৰখা ছোনম ৱাংচুকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে ভাৰতৰ সৰ্ববৃহৎ কুডানকুলম পাৰমাণৱিক শক্তি প্ৰকল্পৰ সৈতে জড়িত 19,000 স্পৰ্শকাতৰ নথি ফাদিলৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটো অসমীয়া খবৰ কাকতখনেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিধানসভাৰ বাজেট বিতৰ্কত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে কৰা বিভিন্ন ঘোষণাৰ বাতৰি এটা নিয়মীয়া বাৰ্তা কাকতে 5 বছৰৰ ধুমুহাৰ গতিত কাম কৰিব চৰকাৰে শিৰোনামেৰে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। একেটা বাতৰিক দৈনিক অসম কাকতখনেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কাকতখনে গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়াভাৱে এয়াৰ ইণ্ডিয়া বিমান সেৱা আৰম্ভ কৰিব বুলি এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে পশ্চিম এছিয়াত পুনৰ সংঘৰ্ষৰ পৰিস্থিতি বিৰাজ কৰাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে নীতি আয়োগৰ সূত্ৰৰে দ্য চেণ্টিনেল কাকতে উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ পৰৱৰ্তী উদ্ভাৱনৰ কেন্দ্ৰৰূপে পৰিগণিত হ'ব বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক আমি বাতৰি মাজলৈ ঘূৰি যাওঁ।
1: ধন্যবাদ নিৰূপমা বৰঠাকুৰ। ধেমাজি জিলাৰ জোনাইত কালি নৈত গা ধুবলৈ গৈ এগৰাকী কিশোৰীৰ সলিল সমাধি ঘটে। আমাৰ সংবাদদাতাই জনোৱা মতে মাকৰ সৈতে ভূঁই ৰুবলৈ যোৱা কিশোৰীগৰাকী তৰাজান নৈত গা ধুবলৈ গৈ উভতি নহাত স্থানীয় লোকে তেওঁৰ সন্ধান আৰম্ভ কৰে। বহু সময়ৰ পাছত নৈৰ বুকুত অভিযান চলাই উপঙি থকা অৱস্থাত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত কিশোৰীগৰাকী জোনাইৰ উদয়পুৰ গাঁৱৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী সবিতা মিলি বুলি চিনাক্ত কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলিও কোৱা হৈছে। আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ ৰাজ্যৰ সকলো বিধায়ক বিধায়িকাক মুখ্যমন্ত্ৰীৰ আহ্বান। বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৰ্বাত্মক নীতি নিৰ্দেশনা প্ৰস্তুতৰ পৰিকল্পনা। আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ ধান ক্ৰয় কেন্দ্ৰসমূহৰ বাবে একোখন সমিতি গঠন কৰিবলৈ চৰকাৰৰ নিৰ্দেশ। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালায়ন বাঁহ বাদুলিৰ উপস্থিতি নথিভুক্ত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: lapuan apor nang litum. Asamis lamarjana lun ang dengalong pen, ason son alun, arjulong iktanglo. Asamis lamarjana lun ang dengke, lapuan si kang toniklo. Nang litum jay mekar jubom laki, Akashwani dipualong pen.
1: এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ
2: বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গ'ল।
1: হৈ গ'ল বাজেট?
3: অঁ,
1: 5000 বাচি গ'ল। নতুন মেখেলা চাদৰ লৈ লোৱা?
3: নলওঁ।
1: যোৱা মাহত হেতু লৈছিলোঁ।
3: আৰু এযোৰ?
1: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তুধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক। বৰ জ্ঞানী। এতিয়া যোৱা।
4: আৰ বি আই কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।

শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ লগতে নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক দ্ৰুত আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে ৰাজহ চক্ৰসমূহৰ পুনৰগঠনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিহালীত আইন শৃংখলা আৰু বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ বিহালী বনাঞ্চলৰ নিৰাপত্তা ব্যৱস্থা আৰু সীমা সমস্যা সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথ যাত্ৰাৰ আজি শুভাৰম্ভ কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জগন্নাথ ৰথ যাত্ৰা উপলক্ষে দেশ বিদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ে আজি সমাজকৰ্মী সোনম ৱাংচুকৰ স্বাস্থ্য দৈনিক নিৰীক্ষণ কৰিবলৈ কৰ্তৃপক্ষসমূহক নিৰ্দেশ দিছে। ৰাজ্যত আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সদস্যৰ একোখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ধুবুৰী জিলাৰ তামাৰহাটৰ গদাধৰ নদীৰ প্ৰবল খহনীয়াই অঞ্চলটোত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বজালি জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। ইংলেণ্ডক 2-1 গ'লত পৰাস্ত কৰি আৰ্জেণ্টিনা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে 3খনীয়া এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত বিয়লি 5:30 বজাত মুখামুখি হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল পাঁচ বছৰীয়া সৰ্বাত্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডৰ সামৰ্থ বৃদ্ধিৰ প্ৰস্তুতি চলোৱা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাহ জনগোষ্ঠীয় লোকসকলক বিশেষভাৱে প্ৰাধান্য দি আহিছে বুলি ডিব্ৰুগড়ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মন্তব্য ৰাজ্য চৰকাৰৰ বন সংৰক্ষণৰ প্ৰতি বদ্ধপৰিকৰ বুলি বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা পুৰীৰ ঐতিহাসিক ৰথযাত্ৰাৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন আৰু গুৱাহাটীত 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফি মুকলি নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক এতিয়া বিতং বাতৰি ৰাজ্য চৰকাৰে পাঁচ বছৰীয়া সৰ্বাম্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডত সামৰ্থ বৃদ্ধিৰ প্ৰস্তুতি চলাইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে বিগত 10 বছৰত ৰাজ্যৰ বিভিন্ন স্থান পৰিদৰ্শনৰ বাবে অহা পৰ্যটকৰ সংখ্যা চকুত লগা ধৰণে বৃদ্ধি পাইছে তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু বহনক্ষম উন্নয়ন সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰা হ'ব এৱেজম আছাম অভিযানত ক্ৰমাৎ শক্তিশালী হৈ উঠা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে যোৱা দশকত ৰাজ্যলৈ 6 কোটি পৰ্যটকৰ আগমন ঘটিছে তেওঁ কয় যে 5 বছৰীয়া পৰ্যটন পৰিকল্পনাই গ্ৰাম্য পৰ্যটন সুদৃঢ় কৰিব স্থানীয় পৰ্যায়ত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু বহনক্ষম উন্নয়নৰ চালিকা শক্তি হিচাপে কাম কৰিব প্ৰস্তাৱিত 5 বছৰীয়া পৰিকল্পনাৰ জৰিয়তে চৰকাৰে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বন্যপ্ৰাণী সাংস্কৃতিক ঐতিহ্য আৰু আধ্যামিক স্থানসমূহৰ প্ৰতি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলক আকৰ্ষিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যপাল শ্ৰীআচাৰ্য

0: জিলাখনৰ মনোহাৰি চাহ বাগিচাত চাহ জনগোষ্ঠীয় মহিলা আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে অন্তৰংগ আলাপত মিলিত হয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাহ জনগোষ্ঠীয় লোকসকলক বিশেষভাৱে প্ৰাধান্য দি আহিছে। জনগোষ্ঠীটোৰ লোকসকলৰ শৈক্ষিক আৰু সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে বুলিও ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্তব্য কৰে। এই অনুষ্ঠানৰ অন্তত ৰাজ্যপালগৰাকীয়ে ভালেসংখ্যক ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলত তেওঁ কেইবাখনো সভাত অংশগ্ৰহণ কৰে।
1: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজী কি ইয়াৰ পৰা যাত্ৰা হৈ আৰু অবিস্মৰণীয় পলকো কি আমাৰ শ্ৰমিক বহনে চৰ্চা ভি কি আনা মিলনা বাতে শিখ মুখে বহুত অচ্ছি লাগি আজ ভি লোক যাদ কৰতে মেৰা আসম চাই উদ্যোগ কে জানা যাতা দুনিয়া ভৰ মে কাৰণ প্ৰতিষ্ঠা ভি বঢ়তি খুশি হুই আৰু মেৰে উদ্যোগ সমূহ মে আকৰকে জেসা দেখা থা আৰু জিসা নাম হ মনোহাৰী মন কো হৰণে বালি মনোহাৰী টি ষ্টেট মিলি মেৰি শুভকামনা সবি শ্ৰমিক বহনো ভাইও কো মেৰি ৰাজ্য চৰকাৰ ভি চাহে উদ্যোগ সে জুটে চাহে উনকে উদ্যমী হো আৰু চাহে এসে শ্ৰমিক বহন ভাই হো এস পৰিবাৰ সে জুটে বচ্চে হো সবি কা জীৱন বেহতৰ হো সবি কো শিক্ষা মিলে সবকো চিকিৎসা মিলে সবি কো আগে বঢ়নে কা অৱসৰ মিলে আৰু ইনকে মাধ্যম সে এক আত্মনিৰ্ভৰ অসম সে এক আত্মনিৰ্ভৰ ভাৰত কা নিৰ্মাণ হো।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ লগতে নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক দ্ৰুত আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে ৰাজহ চক্ৰসমূহৰ পুনৰ গঠনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহ চক্ৰ পুনৰ গঠনৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰয়োজনীয় পদ সৃষ্টিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে ভূমি ৰাজহ সংগ্ৰহ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কামৰূপ মহানগৰ কামৰূপ আৰু মৰিগাঁও জিলাত নগৰ বিকাশ কেন্দ্ৰ গঢ়ি তোলাৰ বৃহৎ পৰিকল্পনাৰো পৰ্যালোচনা কৰে। তেওঁ কেন্দ্ৰসমূহৰ বিত্তীয় পৰিকাঠামো প্ৰশাসনিক প্ৰক্ৰিয়া আৰু নিৰ্ধাৰিত সময়ত ৰূপায়ণৰ ৰণনীতিৰ মূল্যায়ন কৰে। উল্লেখযোগ্য যে জনসাধাৰণৰ বৰ্ধিত আৱশ্যকতা পূৰণ ঔদ্যোগিক বিকাশ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে এই সমন্বিত নগৰ বিকাশ কেন্দ্ৰসমূহ গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই অহা 25 জুলাইত গুৱাহাটীৰ জ্যোতিবিষ্ণু প্ৰেক্ষাগৃহত হ'বলগীয়া কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচীত অংশ ল'বলৈ বিধায়কসকলক নিজ নিজ সমষ্টিৰ পৰা প্ৰগতিশীল কৃষক কৃষি উদ্যোগী আৰু অন্যান্য অংশীদাৰসকলক সংগঠিত কৰাৰ বাবে আহান জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশ ল'বলগীয়া এই কাৰ্যসূচীত কমেও 5,000 গৰাকী কৃষি উদ্যোগী উপস্থিত থকাৰ সম্ভাৱনা আছে। কালি বিধানসভাত এই বিষয়ে প্ৰকাশ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই ধবজাবাহী কাৰ্যসূচীয়ে কৃষি আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে শস্য চপোৱাৰ পাছত কাম কাজসমূহ সহজ কৰি তুলিব। আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে 3% সুদ ৰেহাইৰে 2 কোটি টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। ইয়াৰ বাবে AI পৰ্টেলৰ জৰিয়তে হিতাধিকাৰীসকলে আবেদন দাখিল কৰিব পাৰিব। বেংকে চালি জাৰি চোৱাৰ পাছত ঋণ যোগ্যতা থকা আবেদনকাৰীয়ে ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এতিয়ালৈকে বহু হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰি কৃষি আন্তঃগাঁথনি বা উদ্যোগ স্থাপন কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। অৱশ্যে ৰাজ্যখনৰ বহু যোগ্য কৃষক আৰু কৃষি উদ্যোগীয়ে এই সুবিধা এতিয়াও গ্ৰহণ কৰিব নাই বুলি তেওঁ উল্লেখ কৰে। আঁচনিখনৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ 25 জুলাইত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেয়েহে বিধায়কসকলৰ নিজ নিজ সমষ্টিৰ পৰা যোগ্য লোকসকলক অনুষ্ঠানলৈ প্ৰেৰণ কৰাৰ বাবে তেওঁ আহান জনায়। ইপিনে কাৰ্বি আংলং আৰু ডিমা হাছাওত উদ্যান শস্যৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুখনত অনাগত দিনত ইয়াৰ উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কালি সদনত কৃষিমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
2: বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্য চৰকাৰ বন সংৰক্ষণৰ প্ৰতি বদ্ধপৰিকৰ বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বিহালীৰ অভয়াৰণ্যত সংঘটিত গুলীচালনাৰ ঘটনা আৰু ভূমি দখলৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ এইদৰে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত বন নিৰাপত্তা আন্তঃগাঁথনি সুদৃঢ় কৰাৰ পৰিকল্পনাৰ বিষয়েও ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে সীমা বিবাদৰ গইনা লৈ বন ধবংস আৰু ভূমি দখল কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে ততালিকে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বিহালী অভয়াৰণ্যৰ সুৰক্ষাৰ প্ৰয়োজনত বনকৰ্মী আৰু আৰক্ষী প্ৰশাসনক বনাঞ্চল ধবংসকাৰী অৰুণাচলী দুৰ্বৃত্তৰ বিৰুদ্ধে গুলী চলাবলৈও কয়। ইয়াৰ উপৰি বনাঞ্চললৈ অহা যোৱা কৰিবলৈ বিকল্প পথ নিৰ্মাণ আৰু বনৰক্ষী তথা বেটেলিয়নৰ বাবে উন্নত শিবিৰ স্থাপন কৰিবলৈও মন্ত্ৰীগৰাকীয়ে

0: আজি বিহালি বনাঞ্চললৈকে আহি কিছুদিনৰ পৰা আমাৰ ওচৰত কিছু খবৰ আছিলে যে ইয়াত অৰুণাচলৰ কিছু দুৰ্বৃত্তই আহি বনাঞ্চল ধ্বংস কৰিছে বুলি খবৰ আছিলে আৰু এই খবৰখিনিত আমি গোটেই তথ্যখিনিও চাই আছিলো আৰু যোৱা ছমাহ আগৰ আমাৰ ছেটেলাইটৰ চিত্ৰ আৰু আজিৰ তাৰিখৰ ছেটেলাইটৰ ছবি যদি আমি চাওঁ তেতিয়া এই বনাঞ্চল যে যোৱা ছমাহত যথেষ্টখিনি ধ্বংস হৈছে এইটো স্পষ্টতাৰে ওলাই পৰে। মই নিজে ইয়ালৈ আহি অঞ্চলটো চালোঁ আৰু চাই সঁচাকে দুখ লাগিছে যে ইমান ধুনীয়া বনাঞ্চল দুৰ্বৃত্তই তৎক্ষণাত আজি যোৱা ছমাহৰ ভিতৰত যথেষ্টখিনি নষ্ট কৰিছে। এতিয়া এই নষ্ট হোৱা বনাঞ্চলখিনি কেনেকে আৰু পুনৰুদ্ধাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ ইক'লজিকেল ট্ৰাক্সফৰ্চকো আমি কৈছোঁ যে আমাৰ বিভাগে ইক'লজিকেল ট্ৰাক্সফৰ্চৰ দায়িত্ব দিব আৰু আমাৰ বিভাগটো লগ হৈ যাতে ইয়াৰ প্লেণ্টেশ্যনখিনি আৰু কৰিব পাৰে, খুব ধুনীয়াকৈ যাতে গছপুলিখিনি ৰব পাৰে। ইয়াত যিটো সুৰক্ষাৰ কাৰণে প্ৰয়োজন হ'ব, অসম পুলিচ আৰু ফৰেষ্ট বেটেলিয়ন দুয়োটাই সুন্দৰভাৱে কাম কৰিব।
1: মন্ত্ৰীগৰাকীয়ে লগতে ঘটনাস্থলী পৰিদৰ্শন কৰি সীমান্তৱৰ্তী অঞ্চলৰ ব্যৱস্থাৰ বুজ লয় আৰু ভৱিষ্যতে এনেধৰণৰ অনুপ্ৰৱেশ তথা আক্ৰমণ প্ৰতিহত কৰাৰ বাবে লোৱা পদক্ষেপৰ পৰ্যালোচনা কৰে। তেওঁ স্থানীয় বনকৰ্মীসকলৰ সৈতেও মত বিনিময় কৰে। ইয়াৰ পূৰ্বে শ্ৰীবৰুৱাই বিহালীত আইন শৃংখলা আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত বিহালী বনাঞ্চলৰ নিৰাপত্তা ব্যৱস্থা আৰু সীমা সমস্যা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱ, অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰ, মুখ্য বন সংৰক্ষক এন আনন্দ, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাস আৰু বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হয়। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই 3 কিলোমিটাৰ জোৰা যাত্ৰাৰ গুণ্ডিচা মন্দিৰত সামৰণি পৰে। তিনিওজনা পূজ্য দেৱ দেৱীকে 9 দিনৰ বাবে গুণ্ডিচা মন্দিৰত ৰখাৰ পাছত একেকেইখন ৰথেৰে শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। পুৰীৰ সমান্তৰালভাৱে আজি দেশৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কাছাৰ জিলাত ধৰ্মীয় উৎসাহ উদ্দীপনা, নাম কীৰ্তন আৰু হাজাৰ হাজাৰ ভক্তৰ অংশগ্ৰহণেৰে ৰথযাত্ৰা উৎসৱ আয়োজন কৰা হৈছে। শিলচৰৰ ইস্কন মন্দিৰ, ৰাধা মাধৱ আখৰা, শ্যামকুণ্ডৰ আখৰা, গৌৰীয় মঠ, নৃসিংহ মন্দিৰকে ধৰি চহৰখনৰ বিভিন্ন মন্দিৰৰ পৰা সুসজ্জিত ৰথযাত্ৰা উলিওৱা হয়। ইফালে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰচালৰ ৰামৰায়কুটি সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীশ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰথযাত্ৰা অনুষ্ঠিত হৈ আহিছে। প্ৰতিবাৰৰ দৰে আজিৰ এই ৰথযাত্ৰাত অসমৰ লগতে পশ্চিমবংগৰ অগণন ভক্তই অংশগ্ৰহণ কৰিছে। গোৱালপাৰা জিলাতো আজি হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণেৰে বিয়লি চহৰখনৰ মাজেৰে ৰথযাত্ৰা উলিওৱা হয়। জাগীৰোড সমজিলাৰ অন্তৰ্গত আমকটা কুমৈ পাহাৰত থকা শ্ৰীশ্ৰী জগন্নাথ ধামতো 21 সংখ্যক জগন্নাথ ৰথযাত্ৰা মহোৎসৱ উদযাপন কৰা হয়। ডিব্ৰুগড়ৰ খনিকৰত আজি জগন্নাথৰ দ্বাদশ ৰথযাত্ৰা ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হৈছে। আজি বিয়লি 2 বজাত খনিকৰৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই ৰথযাত্ৰা কাছাৰবাৰীস্থিত আউনীআটী সত্ৰৰ পৰা পুনৰ মন্দিৰলৈ উভতি আহিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি এই উৎসৱত অংশ লয়।
2: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰে আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত গোচৰটো সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। সাক্ষ্য প্ৰদানৰ সময়ত অভিযুক্ত শ্যামকান্ত মহন্তৰ অধিবক্তাই সাক্ষী পামী বৰঠাকুৰৰ প্ৰতি জেৰা কৰে। অৱশ্যে সময়ৰ অভাৱত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু পৰেশ বৈশ্যৰ অধিবক্তাই পামী বৰঠাকুৰক আজি জেৰা কৰিব নোৱাৰিলে। ইয়াৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে সাক্ষী শ্ৰীমতী বৰঠাকুৰক কাইলৈ পুনৰ হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। ইপিনে অভিযুক্ত পৰেশ বৈশ্য জামিন বিচাৰি দাখিল কৰা আবেদন আজি ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত হয় যদিও বিচাৰপীঠখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে পূৰ্বৰ গোচৰসমূহৰ শুনানি লৈ থকাৰ পৰিপ্ৰেক্ষিতত খাউণ্ডৰ বিচাৰপীঠে বৈশ্যৰ জামিন আবেদনখন সঠিক বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। মণিপুৰত বিগত চৌব্বিশ ঘণ্টাত নিৰাপত্তাৰক্ষী আৰু মণিপুৰ আৰক্ষীয়ে চলোৱা পৃথক অভিযানত বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ নিচাযুক্ত সামগ্ৰী আৰু কেইবাগৰাকী উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰাৰ অভিযোগত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হয়। এই অভিযানত মণিপুৰৰ থৌবাল জিলাত ড্ৰাগছ সৰবৰাহৰ অভিযোগত ছৈয়দ আনিছ শ্বাহ নামৰ এজন লোকক গ্ৰেপ্তাৰ

উদ্ধাৰ কৰা হয়। অভিযানৰ সময়ত অভিযুক্ত লোকজনৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী আৰু 16,43,000 টকা নগদ ধন উদ্ধাৰ কৰা হয়। পশ্চিম ইম্ফল জিলাৰ লোকটক হ্ৰদৰ সমীপৰ ইছোকা মামাং লেইকাই অঞ্চলৰ পৰা কেইবাটাও ৰাইফল, 331টা কাৰ্টিজ, মৰ্টাৰ চেলৰ লগতে অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হয়। ইফালে পূব ইম্ফল জিলাত অভিযান চলাই নাগাথেম ভীমজিৎ সিং নামৰ এজন উগ্ৰপন্থীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জিলাখনৰ খুৰাই অঞ্চলৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা পিষ্টল আৰু দুটা মেগজিনৰ লগতে 11টা কাৰ্টিজ উদ্ধাৰ কৰে। থৌবাল জিলাত অভিযান চলাই নিৰাপত্তাৰক্ষীয়ে আছেম সুমান্দা সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা বুজন পৰিমাণৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। উখৰুল জিলাত অভিযান চলাই 4জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে দুটা বন্দুক আৰু বিস্ফোৰক সামগ্ৰীও জব্দ কৰা হয়। ক্ৰীড়া মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত সেনাৰ দ্বাৰা আয়োজিত 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ তিনিওটা ট্ৰফী মুকলি কৰে আৰু পতাকা জোকাৰি ট্ৰফী যাত্ৰাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে ফুটবল ৰাজ্যৰ সমাজ জীৱনত গভীৰভাৱে শিপাই আছে আৰু ডুৰাণ্ড কাপৰ দৰে প্ৰতিযোগিতা আয়োজন কৰাটো অসমৰ বাবে গৌৰৱৰ বিষয়। প্ৰতিযোগিতাখনে পৰৱৰ্তী প্ৰজন্মক ফুটবলৰ প্ৰতি অনুপ্ৰাণিত কৰিব বুলি শ্ৰীদৈমাৰীয়ে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে আমি অকল প্ৰতিভা চিনাক্তকৰণতে নিজক সীমাবদ্ধ কৰি নাৰাখি গুণগত, উন্নত আন্তঃগাঁথনি আৰু সংহত দায়বদ্ধতাৰে প্ৰতিভা সৃষ্টি কৰিব লাগিব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 300দিনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল কিছু সময় পাছত কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনত অনুষ্ঠিত হ'ব। ইংলেণ্ডে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে বাতৰি যুগুতোৱাৰ পৰলৈকে 18 অভাৰত 2টা উইকেট হেৰুৱাই 105 ৰাণ সংগ্ৰহ কৰি খেলি আছিল। ভাৰত শৃংখলাত সম্প্ৰতি 1-0 ফলাফলত আগবাঢ়ি আছে। উল্লেখযোগ্য যে ভাৰতে মঙলবাৰে বাৰ্মিংহামৰ এজবাষ্টনত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দলটোক 6 উইকেটত পৰাস্ত কৰিছিল। লণ্ডনৰ লৰ্ডছত দেওবাৰে শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 5 বছৰীয়া সৰ্বাত্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডৰ সামৰ্থ বৃদ্ধিৰ প্ৰস্তুতি চলোৱা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাহ জনগোষ্ঠীয় লোকসকলক বিশেষভাৱে প্ৰাধান্য দি আহিছে বুলি ডিব্ৰুগড়ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মন্তব্য আৰু গুৱাহাটীত 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী মুকলি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: চোৱা নেচাৰেল ভেক্টৰ বৰ্ণ ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম হীন পেন চৰকাৰহীন পেন এটা ফাইনেন্সিয়েল পেন টেকনিকেল এচিষ্টেঞ্চ পি পি চেল লওঁ আপেন চেল তুম আপেন ইণ্ডিভিজুৱেলি মেথাং মেথাঙা ডিষ্ট্ৰিক্ট তুম লাতুম তা এনেকৈ কোনানা ফান কপিলো কিনাংছত যেনিবা তুম কাচিং কি মুচৰি কাচি হিং পেন আজো ফানকে চিটিম নাংবা চেক চেহি ফান চ' লাচপত মুচৰি লাহাই এটা ৰং লং তা ৰণ ৰণ ল মুনি তুম ফান পাচি হিং ফান লাহে লাহে আঝা ঝা চন্দ্ৰ
1: তাংটি ডক্টৰ কাচি থানাং জিয়ালাম কে দৈক পিক চেতা আপৰালাম দৈক ককপত পিনি ইলি তুম ডেংগু কেচু অপুথা কি লাপু আনলি চেথানাম ইকচতল নে নাংলি আপৰ কাচি পি লাপেন ৰেডিঅ' কাৰ জোৱাৰা তা তোমাৰ ফান ক্লাৰ্ডাক পেন ডেংগু কেচু অপুথাক থান পাচি নি থে কাপত চৰলো নাংলি কে ক্লেমা চাই লং আনচু চি আৰ নামলে আহিৰ জুমি নাং পা পি দুনল নে লাচি পিনি ইলি তুম চিহুত চিপুত আলামজিৰ কে লাপু আনলি ইংটন ইকল নে পুথত নাংলি ফান চুৰি চুৰিয়া কাৰ্ডম পাজিৰ ইকল
0: কাৰ্ডম নীলিতা লাচ আপৰ নেকি পি আফান আকাশবাণী দীপু পান চুৰি চুৰি কাৰ্ডম পিকল
2: অপ্ৰাণা যা আমি একলং লাপান আপৰ নহ'লে তুম ডেংগু কিছু হ'ব থাক ডক্টৰ লেণ্ডক ৰং পি লাপেন ত্ৰেচি ৰং পিয়াং পং জিঅ' জিপুত আৰ জুই গলং থাকল লাখে আগা আশিবাণী ডিফু আদন্ত জামেক নন মালাম চব পিলতে নানাতম আৰ জুই গলং পাওঁ